0: বাতসালিয়া পোখরা ক্লিনিক নিউ রোড পোখরা ফার্টিলিটি হোপ লাইন 01-597-06-11
1: বাজে দেখি নাতি সম্ম পাইন মইলে কুনে খোট তেসাইলে ভনে জস্তো গহনা কিন্ন যাও হই রূপাকো
2: টাইম চেক
3: यति बेला पूर्वाह्नको 11 बजेको छ।
4: यस टाइम चेकका प्रायोजक रूपाकोट ज्योति सुनचाँदी दुकान महेन्द्र पुल पोखरा
5: किन्नुहोस्। अब ढुक्कले सुनका गहना गए अब रसायन केडियम राख्ने समय।
6: हेलो पोखरा कलिङ।